0: Garden Wagadi Fansas first minute theories for second medi Rajagadu.
1: Aduke Khasa.
0: Ade aduke khasa me baga me balalani gafalif nilando anghen kambaluna khasa bashibola mubarat ka bairum ge sungadi me hamawane me adu gafalif nilando anghenu ge tarage masike kora committee ge faratun irashuge anghen kambaluna khasa ko gen me holwala fawa me bashibola mubarat ki Eking October dehasa biswa brasidu fashang hamaji fava mubarate de mubaratuge sungadi meti miyaduge neela miyadu deji humuge kurin ha mubaratuga bairwa beenumwa mi faratakun team list gafalif nilando council ge idara yang hushelma council wani yulan kofa de mi ge turung hama mi ta vilifushi council ge dihawana korwa mubaratuga bairum ge fursate sulwa laf meoni de vilifushi council ge dihawana korwa mubarat ki mi anna october ashega mi bevuma hama jefawa October Ashakun Diheka Bevumang Hamjifa Mubarate de Mubaratu Ge Sungadi Mi Hamavani Miedu Miedu Ge Degadi Summinitang Hamavani Hima Mi Mubaratu Ge Sama Bairuang De Faretakung Mi Vilifushi Council Ge Darang Amukofava Eular Number IUL Tinstek Addihatine Hyphen EST Obliktine Tinstek Addihatine Obliktiha Service Obliks Haddihadege Eulan Gami Himanafa Google Form Furihama Kuruma Council Ge Idaran Vani Eulan Kurawafa. Then me Council Takung Edoha Kukuria Gendang Hamajifa Kankamge me Maulomata de Sungadi Hamava Kankama me bag organ me balalani. Argun me hama kuda kuda ir kolega terega den balalana mi hajj cooperation ge umra da turta refa wagota
1: aduge raj
0: ade miha sabunde me balalane haj cooperation ge miya haruge me umra package tang hamaje fawa gota de mi aharuge fahukolang anne ruga hama umra daturta mi dani hama iturwamo egotun hama haj cooperation amora yitun kura itubaru hama bodu egen da kam faha kolla den haj cooperation mi ge umra daturta re fawa gota gule gotun maulumate vuma me gotu mi phone gulifmani maldives haj cooperation limited ge head of marketing PR Abdullah Muaz. Assalamu alaikum Muaz.
2: Wa alaikum salam.
0: At Muaz ki neto halahwa.
2: Alhamdulillah rangarin neto.
0: At Hajj cooperation ke miya haru ke mi umra da turta mi ki neto mi hama jifa mi wani.
2: Ad miya haru ke agumen ke umra da turta ka balayaru ka aharu peshi ke miya hatana ngayaru ka agumen hama haru ke eki chukti dhuvasar ka mi umra da turta midani arawa adi umra datuta kuria gendamu ugatu ke matin miaharu ke ves sama umra datuta ke ngamen kuria gendevi mi bagutu balaru ka september ke umra ga baveri vi farata ko miharu umra ga e badde mi makka ga harakat re vamu makka madina ga mi bagutu september umra ga bar ge miaharu ke mi september ke school chutti ya dimakon e umra ya avu umra veri mi gendie temagotun september umra veri mivagotu tibi rega vagotenka madina e daturu kofa madina ga tem miyaduge vagotenka mi badruge maidana ziyara kurma mivani hamaji badru hangurama hege sarahad te kuriya badanu ga kuriyan oti ang me miyaru ga terega de umra e itura ei november umra ya adi december umra november umra for december umra ke de umra me bor chuttiya dimag mindene dirase haru ke bor chuttiya dimag ko yagen da mama haru ke me bor umra to ketere ngama umra de november umra me de umra de koriya me atinge to
0: eh ma november umra ya december umra ke jaga ta me har hori ke neta
2: adamun ngam gata ke ama umra ta holwa do ma ki amna bara bor taru hi ben avadu sti be munde মেগত আমা কোরিয়া মিয়া নভেম্বর উমরা ডিসেম্বর উমরা গে জাগত খাবলার কা আমা ফিনাস বাদারে মি মি কোডিং আমা কম উমরা খাবস বাকি ডেডলাইন এ খাড়া আগে মি এ তারি কে কোরে রেজিস্টার করা কম ফরাত খাবস আমা উমরা দিও এবা ফুরজা তো দেমো এ ইয়া দেখিতে মে আগিনা আদে কাম গাবি নমস এনমস আমা মিহার গিনাস বদলে কি মি কম উমরা খাবস বাকি আদে দেখ আমা মি উমরা বেদে মিহার কেন্দিউবা ক্লোজ করলাম দিন এই হিসাব আমরা রেজিস্টার করুন যা খাশবার করুন বাজার গায়কা রেখেন হামা নভেম্বর ডিসেম্বর ফুল ফাদি ফ্লাইট আমি চার্টার্ড ফ্লাইট মি ডাইরেক্ট ফ্লাইট মি আর জিদ্দায় এবার ফ্লাইট যাক ক্যান্সেল করলে সে জায়গাটাকে ক্যান্সেল করে খাম গা পরে বড় আমার ফুল ফতেনমে সাদি আমি কমমেসরে কে ফুরসত থাকি বহরি উমরা গেঙ্গে তো
0: দেন আমার করে ফাহ করা ভ্যা ফি মি তারহি বড় গেন্দা কম দেন তারহি বড় গেন্দা কম ফাহ করা বারুগা মি সাবে কম কাম এ আলগন ফাহ কলান মি দেবে খিদমত গে ফেমবার রাঙ্গালব মি রাইতং আমার বড় বড় ফাহ করান দেন কেওমা আদি দতুর ফতুর গে ইন্তিজাম তনি হজ কোঅপারেশন মি কেওমা দতুর ফতুর গে ইন্তিজাম ত কিনে তো হাম দসাফ মি অননি
2: এই হবা দিবে তাজরিবা শেফুং টিমে বোডা দিবে রাহাত এই তত্ত্ব খুদি মেসে বাদে জুয়াম বেফরম মেসে বাদে মি এতরং হামা মি উমর দুয়াশি বেফরম সামা দায়ের এই কমে বেফর খাবে সামা ফাঁসে হ্যাঁ আওমে দিবে রাহা থাকা একই গা গ্রুপ তখন আমিলা গ্রুপ তখন নাঙ্গাওয়া আনিমিস আমি ফোর খদ্দে কেউমগে ইন্তজাম তা রঙাল আগমে রাহাত মিরো বিমা খামা এই আগমে না কমে উমরা আগে সেহা আমি ডিমান্ড বড় খামে আমি কেটে নিয়ে খেদমে আর প্লাস আগমে কম উমরা আবে না আমি ফোর খদ্দে কেউমগে ইন্তজাম তা খাই আমরা দেবে ফিডব্যাক সব বালার সোমরা বের এমে হিংহামা যে খেদমে থাকি আগমে আমি ফোর খদ্দে কেউমগে খেদমে দাতর পাতর বাজার আমি দাতর পাতর সেমে নুই গোয়েতাং আগমে আবাদে সিহতি আর কুরানি নগতুং মারালে সিধা ডাইরেক্ট ফ্লাইট গা জিদ্দা মিগেন সগমেন বেরমেন নোভে ইতর ট্রান্সিট ফগেন উমরাবে না তকলিফ তাকে না দত দিগুগেন দাখে মাগমেন মি গাউমি এলাইনা ওয়া দাখে গাউমেন মি অন্না ইবসম গতেলে গাদি সৌদি এলাইন কম গাবে না সগমেন আবদ সমিদে এলাইন কেন্দানি ডাইরেক্ট ফ্লাইট ফ্লাইট গা দেন প্লাস আগমেন জিদ্দা এমরে সাদি মাক্কা তেরে গা দত পত্র গা সগমেন এম রঙ্গালু ফেমবার গে বাহু গে খিদমে মি ফোর কদেন আমা হেমে দত পত্র গে ওয়া দাখা রাম গাম ধন্যবাদ বিবে আমি ফোর কদে খিদমত গে তেরে মাক্কা মাদিনা আজ মাদিনা এমবুরি মক্কা গাউম গাই সাউমে ইতর ফিয়া খান নুন গা হাই স্পিড ও রেল গে খিদমে মি ফোর ফদনি এইবে সুমরা বে না দতুরু গে আর দুই ফাসে হাকাং ইনসাস খদরু মত কানো তামে উমরা গাল খামা বাডা গে এখন গড়ু বার গ উমরা গে আলখমা একি গে নি ফোন গদা উমা আদি এনুম বে তাকলিফ তং হুন্না নাম গত গাউম গাউম মি মারাজ গে মি মাহু দা তাফাত বি এম বি মে আস একি গে আমা মেদন নে গদা দতুরু ফতুরু গে সুইহা বে দুই গেতা মিন পাসে হাদাতুর মি উমরা বেনা ইনসাম কদ্দেবে তো আবাদে সিসকান্দে
0: ਤੇ ਮਿਹਾ ਦਿਗੋ ਦਤਰ ਕੁਰਾਰੁਗਾ ਹਮਾ ਮੀ ਸਿੱਖੀ ਗੋ ਤੁਮ ਵੇ ਸਮਾ ਮੀ ਦਿਮਾਵਾ ਮਸਲਤੰ ਏ ਬਹੁਰੇ ਹਮਾ ਏ ਦਿਮਾਵਾ ਕੰਕਮੁਗਾ ਮੀ ਕੁੱਲੀ ਹਾਲਤ ਬੇਣੁ ਵਿੱਚ ਨਮਾ ਮੀ ਮੈਡੀਕਲ ਮੀ ਹਿਦਮੈਤ ਦਿਨੁਮਾ ਹਮਾ ਜੀ ਫਣੀ ਕੀ ਨੇ ਤੋ ਮੀ ਅੱਜ ਕੋਆਪਰੇਸ਼ਨ ਗੇ ਫਰਾਤੋ
2: ade amun emme iskande kamaki komme umra avege geves sishi rakha tarikam e porkon dije rakha tarikam kashor pomo ke amun ge emme muhim ni taage pratamaz emme amun ni porkon de komme umra ekwa saumen ge america team e bahar ka atterive doctor na narhun dive hi doctor na narhun ge team e bahar ka atterive e teamun amun ge horiha umra avenge sishi kankan daane rangala monitor kuramo ہمیں ہمیں مکہ کا ہننا سا حج کوپریشن کی ہوتل کا ہننا نے کلینک کا قائم کوفا ایک کلینک کا ہم ایڈمیٹ کو گیم میں سروا دے بے فیمبر ہننا نے ہمیں میں سچی ایکوپمنٹ دنا تو اسی جت قائم کو پدی اب اس سے ہر ریس منی قائم کر میں ہم ام کو تک کا عمرہ وڑا کرنا میں کم عمرہ میں کس میں بڑا بڑا روگا میں پاس ہے ذہن ہے تو عمرہ ام کو بڑے روگا جو ان کا میں ساتھ دینوں میں سومن دو سے بے فم میں تو اف کو سایو کو ہد دوائے روگا میں فات تا دو ہم پتہ کھن کم سے ادیما میں فائر اس پتہ کھن کم سے ਮੈਨੂੰ ਨਾ ਸਮਾਂ ਦਤੁਰ ਫਤੁਰ ਕੰਗਲੇ ਰੁਗਾ ਬੋਇਮ ਬੁਰੂ ਪਤਾ ਕੰਮ ਕਮ ਕਿ ਪਾਇਦ ਦੀ ਰਹਿਨ ਨਾ ਹਮ ਅਦਿਮਾ ਵਾ ਬਾਈ ਸਿਸੀ ਮਸਾ ਤਾ ਦੇ ਨੂ ਮਸਮ ਪੂਰੇ ਮੀ ਦਿਗ ਮੁੱਦ ਤੱਕ ਫਾਰ ਵਾ ਹੋ ਦਾ ਬਾਈ ਤਾ ਬਸ ਮਸਾਲ ਖ ਡਾਇਲਿਸਿਸ ਦਾ ਹੈ ਦੋ ਕਮ ਗਾ ਵੀ ਨਮਸ ਅਦੀ ਇਹ ਨੂ ਮੇ ਸਮ ਲੈ ਮਚ ਦਿਉ ਹਾ ਕੁਰੂ ਬਾਲੀ ਮੀ ਪੂ ਮੇ ਸਦ ਬਾਈ ਸਿਸੀ ਮਸਾ ਤਾ ਹੁਰੇ ਦੀ ਵਹਿੰਗ ਓਮ ਫਲਾ ਤਾ ਕੋ ਆਮ ਦਿਉ ਮ ਗੇ ਕੋਲਿੰਗ ਆਮ ਸਿਸੀ ਗਾ ਤੁਮ ਆ ਮੀ ਹੋ ਦਨ ਜੇ ਮਾ ਦੋ ਮਾ ਤੰ ਬੇ ਫੋ ਗੇ ਫਾ ਤੁਨ ਆ ਨਾ ਗਾ ਪਾ ਮ ਅਬਸ ਦੇ ਇਰਸ਼ਾ ਦੇ ਗਈ ਆਮ ਨਾ ਸਿਸੀ ਮੀ ਹੁਰੀ ਮਸਾ ਤਾ ਹਿੱਸਾ ਕੁਰਾਸ਼ ਇਰੁ ਆਮ ਨਾ ਖੋਲ ਗਾ ਸਾਊਦੀ ਗਾ ਹਰਕਤ ਰ ਵਾਸ ਫਲ ਫਸੇ ਹਾ ਵਾਨੇ ਆਮ ਗੇ ਮੈਡੀਕਲ ਟੀਮ ਫਰਾਤ ਕਾ ਫੋਰ ਫੋਰ ਦਿਨ ਜੇ ਸਿਸੀ ਖਿਦਮਤ ਮੀ ਰੰਗਲ ਗੋ ਤੋ ਫੋਰ ਫੋਰ ਦਿਨ ਮੱਟਕਾ ਮਾਮ ਮੱਕਾ ਕਾ ਹੁੰਨਾ ਹੋਟਲ ਦਾ ਆਮ ਮੀ ਖਿਦਮਤ ਫੋਰ ਫੋਰ ਦਿਨ ਮਾਦੀ ਆ ਹਸਪੀਟਲ ਫੋਰ ਫੋਰ ਦਿਨ ਜੇ ਹਿਦਮਤ ਮੈਂ ਮਗ ਮੈਂ ਐਫਲੇਟ ਫਾਵਾ ਹਸਪੀਟਲ ਤੱਕ ਮੈਂ ਸਾਮ ਮੈਂ ਖਿਦਮਤ ਗੇ ਫੋਰ ਫੋਰ ਦਿਨ ਅਦੇ ਮਦੀਨਾ ਬਦਾਰ ਕਾ ਮਦੀਨਾ ਕਾ ਆਮ ਮੀ ਕਲੀਨਿਕ ਸੈਟਅਪ ਹੈ ਨੇਕ ਹਮ ਗਾਵਿੰਦ ਮੈਂ ਸਾਉ ਮੈਂ ਹਮ ਮਦੀਨਾ ਇੱਕ ਪੂਰਾ ਜ਼ਿਆਰ ਦਤੁਰ ਤੱਕ ਦੇ ਨੋ ਮੈਂ ਸਤੋ ਤੇ ਕਿ ਮੈਂ ਹਮ ਨਾ ਡਾਕਟਰ ਨਾ ਨਾ ਰਹੋਂ ਕਿ ਟੀਮ ਹਰਕਤ ਰਿਵਾਨ ਹੈ ਜ਼ਿਆਰ ਤੋ ਕਾ ਵਸ ਅਦੀ ਐਬੇ ਫਰੋਂ ਮੈਡੀਕਲ ਇਕਵਿਪਮੈਂਟ ਪੋਰਟੇਬਲ ਤਗਤ ਹਿੱਪ ਵੈਗੇ ਐਬੇ ਫਰੋਂ ਵਡਾ ਕੰਨਾ ਵਣ ਸੇ ਮਾ ਨਸਰ ਮਤੀ ਗੁਰੂ ਬਾਇ ਸਾਉ ਮੈਂ ਨਿਤਨ ਨੇ ਬਤਾ ਸਿੱਖੀ ਪਤੋਂ ਫੋਰ ਫੋਰ ਦਿਨ ਜੇ ਅਖੇ ਮੈਂ ਤਾ ਫੋਰ ਫੋਰ ਦਿਨ ਮੈਂ ਕਹੋ ਮੈਂ ਨਾ ਮਾ ਬੋੜ ਦਤ ਕਮੈਂਟ ਨੋ
0: ਅਦੇ ਦੇਨ ਦੀਨੀ ਅਲਕਾ ਮੇ ਫੁਰੀ ਹਮ ਕੁਰਮਟਕਾ ਮੀ ਉਮਰਾਜ ਮੀ ਦਾਨੀ ਹੱਜਮ ਮੀ ਦਾਨੀ ਦੇਂ ਇਹ ਨਮੇ ਸਮਾ ਦਤੁਰ ਇਤੁਰ ਫੁਰੀ ਹਮ ਵੇਗੇਂ ਬਦੇ ਤੰਤੰ ਬਾਲਾਲਾ ਇਤੰਤਨਾ ਗੁਲੇ ਮੌਲੋ ਮਾਤੰ ਹੋਦਾਲੋ ਇਹ ਮ ਹੱਜ ਕੋਆਪਰੇਸ਼ਨ ਮੀ ਤਾਰੀਖ ਅਦੇ ਮੁਹਿੰਮ ਤੰਤਨ ਜ਼ਿਆਰੇ ਕੁਰਮੁਗੇ ਕੰਕੰ ਹਮ ਜਸਾਲਾ ਫਰਨੇ ਕੀ ਨੇਤੋ
2: ਅਤੀ ਸ਼ਾਰੇ ਪੁਰੇ ਬਿਗਤੰ ਹਾਈ ਗਤੁਗਾ ਅਮੰਗ ਮੀ ਉਮਰਾ ਦਤੁਰ ਖੁਰਾਰੁ ਅਮੰਗ ਪਰ ਮੁਹਿੰਮ ਸਮੇਂ ਇਹ ਦਿੱਤੋ ਮੈਂ ਮੈਂ ਰੂਹਾਨੀ ਕੋ ਤੁਮ ਮੀਹਾ ਮੀ ਤਿਆਰ ਹੋਵਾਂ ਆਉ ਮੈਂ ਮਿਦਾਨੀ ਉਮਰਾ ਕਾ ਅਲਖੰ ਅਦਾ ਕਰੂਮਾ ਐਕੀਗਾ ਆਉ ਮੈਂ ਕੇ ਦਿਨ ਰੂਹਾਨੀ ਕੋ ਤੁਮ ਹਸ਼ਗਨ ਮੈਂ ਕੋ ਤਿਆਰ ਕਰੂਮਾ ਟਕਾ ਮੈਂ ਦਿਬੇਂ ਹੁਰ ਫੁਰਸਤ ਕੇ ਬੇਣ ਹੈ ਵੋ ਤੋ ਹਿਫਾ ਮੇਰੇ ਕੇ ਫਾਇਦਾ ਮਿਦਨ ਐ ਮੈਂ ਮੰਗਲ ਆਉ ਮੈਂ ਹਿਫਾ ਹਿਫਾ ਮਿਦਾਨੀ ਤੇ ਮਾਉ ਮੈਂ ਕੇ ਦਤੋ ਤਾ ਕਾ ਬੋਡਾ ਮੀ ਕਿਕੇ ਦੰਨਾਵਾਣੀ ਮੀ ਮੁਨੀ ਫੂਈ ਫੀ ਰੂਆ ਮਗ ਪੁਤੰ ਹੁਣ ਕੰਮ ਕੰਮ ਗ ਬਦਲ ਕੰਮ ਮੈਂ ਬਦਾਨੀ ਵਿਹਾਸ ਪੜ ਰੋਹਾਣੀ ਦੀਨੀ ਮਾਲੂ ਮਾਤ ਉਮਰਾ ਵੇਨ ਫੋਰ ਕੋਦ ਵੇਨ ਕੋ ਤਾ ਮੰਗ ਦਤੁਰਤਾ ਬਟਨ ਕੁਰ ਮੱਟਕਾ ਐਮ ਮਾਉ ਮੈਂ ਮੀ ਮੱਕਾ ਗਤੀ ਬੇ ਮੁੱਦਤ ਕੋ ਮਦੀਨਾ ਗਤੀ ਬੇ ਮੁੱਦਤ ਕੋ ਸਾ ਮੈਂ ਮੀ ਸਿਆਰ ਦਤੁਰਤਾ ਰਾਵਾ ਪਾ ਹੁਣਾਣੀ ਇਸਲਾਮੀ ਹਵਾਰਾ ਤਾ ਇਸਲਾਮੀ ਤਾਰੀਖਾ ਇਸਲਾਮੀ ਸਗਾਫਤ ਕੋ ਆਉ ਮੈਂ ਇੱਕੇ ਕਿ ਇਸਲਾਮੀ ਮੀ ਹਾਦਸਾ ਤਾ ਹਿਗਾਫਾ ਵਾ ਤੰਤਨ ਜ਼ਿਆਰ ਕੋ ਤੰਤਨ ਨਗਰ ਇਬਰਤਰ ਫਿਲਾਵਰਤ ਨਗਾ ਦੇਵੇ ਨੇ ਕੋ ਤਾ ਮੈਂ ਦੰਨਵਾਰ ਮਿਸਾਲ ਖ ਸੌਰ ਫਰਬਦਾ ਐਮ ਐਫ ਮੀ ਸਾ ਮੀ ਮੀ ਤਰੰ ਆਹਿਰਾ ਫਰਬਦਾ ਫਨ ਫਨ ਤਾ ਹਿਰਾ ਕੇ ਹੋੜਾ ਐਮ ਐਫ ਫਰਤਮ ਕੀ ਰਸੂਲ ਵਹੀ ਬਾਵਾ ਲੇ ਬੋਂ ਫੈਟੋ ਮੁਨਤਾ ਮਤ ਕੀ ਤੋ ਪੂਰਵਾਂ ਐਮ ਐਫ ਫਰਤਮ ਬਾਵਾ ਲੇ ਬੋਂ ਫੈਟੋ ਮੁਨਤਾ ਸੌਰ ਫਰਬਦਾ ਮਦੀਨਾ ਕਾ ਐਮ ਕੀ ਤੇ ਰਸੂਲ ਆ ਹਿਜਰ ਪੂਰਵ ਮੁਂ ਵੜਾ ਕੇ ਨੇ ਅਬੂ ਬਕਰ ਕੇ ਫਣਾ ਦੇ ਬੇਕਲਮ ਤਿੱਬੇ ਵੀ ਹੋੜਾ ਮੀ ਗੇ ਤਰੰ ਇਤੰਤਨ ਗੁਲ ਕੋ ਆਸਾਰ ਤਾ ಮದೀನಾ ಬನಾರ ಮಸೀದ್ ನಬವಿ ফরে নোটা কমে থামবে নোটা কমে থামি তানা গুরু হল বাগির কাং কাং গে কে হাদসা তং এ বহুর হিং গাপ কিত রাসূলা গে মে মাকবারা আবু বকর গে ফান উসমান গে ফান মি তান মি বে বে ফুননা বেখন না গুরু হল মাওনা মাতা বা ফোর কদম না মসজিদ নববী আ গুরু হল মহম মাওনা মাতা ফোর কদম এ গে তো জিয়ারত মদিনা জিয়ারত গমে ইসলামী তারিখ গা হিং গাপ বা ফুরত মহঙ্গরাম বাদুর হঙ্গরাম হেঙ্গে সারাহাত ময়দান আমি সেপ্টেম্বর ওমরা বাইরে ওয়াডা গান্না মানে ডেঙ্গি কে তরুণ মক মদিনা জাত ওয়াডা গান্না মানে দেওয়ানে হেঙ্গে হঙ্গরাম উহুদু কে ময়দান এসানো কে ইব্রাহিম তো ফিলাওয়ার তা আমি কে শেহ হুম গদিনি মাউল দিনি ইরমো বারে মেদর কে মাউল ওমাত ফোর ফোর দেন মিদে বাদুর কে সাদি মিদেন দেমি কে তো হান্দ কে হঙ্গরাম হেঙ্গে সারাহাত তো ইঙ্গে তো গিবলা তা মাসির গিবলা তা না তা গিবলা মিসকি মি কে তরুণ মি হা ফা ফলবে মি গুবা মিসকি এই আমি বলু কো হোটেল বুলু করি উমরা বেরেন গুয়া গে মেদানে উমরা এর সবাবে বেদি বে তো মি হটা দুন তো গেম বুলু করি গে গো বায়গো সুন্দর কত গানা মা দেখ আমি ফা দা খান খান কত মি দা মুড়ি দাতুরু আগমে উমরা বে রোহানি দিনে মালুমা তো দিবে কত সে আগমে মুড়ি দাতুরু তা মহনানি রে ফা
0: আদে ওয়ারা বড় শুকরিয়াঙ্গে তো মো আলগন মেঙ্গে প্রোগ্রাম আতি হিসা কো দেবি মৌলো মাতা দেন হামা আলগন মেঙ্গে দেনি হামা উমরা ওয়েরিন না হজ ওয়েরিন না মে ফুরি হামা খিদমতে ফোর কো দিন মা তি বেফুলং হজ কোঅপারেশন তি কুরাবা মাসেকাতু গ হামা বারকাল দেবঙ্গে তো
2: আদবারা বড় শুকরিয়া মে ফুল সদ দেতে
0: আ শুকরিয়া আলগন মেঙ্গে প্রোগ্রাম গে দেন গতি মৌলো বা হে নমেস মৌলো বা আই কি আলগন মেং কুডে ইর কোলে গে তেরে বদ্ধ কোলা নে নমেস বদ্ধ কোলম গে কুরিং হামা আলগন মে মৌলো বা গ মে বালাল মং হাম জিফানি আম দেন ইন টেক্স নে গুম গে গাওয়াদা হাওনে ইসলা হো গে নও মাগুলি গেং একা মাগুলি গতো এম কুডে কুডে ইর কোলে গে তেরে গে বা আই কি বদ্ধ কোলা না